0: नरक साना नांनाय बेलाय खनातो रसाम वानसुमा आंले निनि हमजाक मुंनो मानानानै अबो साबो बायरा साबजा रसाम हेलो हेलो
1: हेलो सर
0: लामसगो सामका
1: सजिन्द्र
0: ए सारे अ रसाम नायनि मु तामो
1: बिसिनल भाई संगीता
0: कोबिदा
1: कोबिनो
0: बसक पारसन 100% দাকত তে খরচা কক দু গিয়া সক নাই হ্যালো
1: হ্যালো
0: হ্যালো বা বেলায় হামাই নর খরং নাই না বেলায় বেলায় হামাই আর সামুনি ককটাইন সাইমামন ইমবাগিনাই সাব বাই সাবজেক্ট সামুং অব সাইমামন ইমবাগিনাই হ্যালো
1: হ্যালো
0: লামসগো
1: বিশ্বনাথ বাই সঞ্জিতা
0: বিশ্বনাথ বাই সঞ্জিতা তাকু দিনেশ বেলাই হামবাই